0: ချာနပါမနခွေဘူသာဒိုအဂလာမနလာပနတီနခွေဘူသာဒိုကိဟိုင်းနခန်ဘဆုနတီအဒမကူအိုင်နနခွေဘူသာဒိုအဂလာအိုင်နနဟွေဘူနခွေဒကိယမ်လာမနအိရှေလာအေကိုရာဒီဟ
1: ရာခီယာစီဒူရဒိဗျာပရဗလာ
0: မရှိအိုင်နလိုက်ဘုတ်လိုက်တဘနေခရစ်နိုင်နေအိရိုက်ဘုတ်နေဘနနေအိုင်နအိရိုက်ဘုတ်လိုက်တဘဒကီဒူရဒိဗဂီပန်ဂလဒကီဟဲ့ဘဒီအိုင်နလိုက်ဘုတ်သီနတမံဘဒကီအိရှာအိရိုက်ဘုတ်နာလိုက်တဘဒကီပန်ဂလထေကနအိုင်ကီလိုက်ဘုတ်နဆုံထိုအိုဒနနာအရာပဒအိရှေပူပီရကပနီ
1: ပရိယာယပရိယောသံဃဟိနာပရိယာပရိယောသံဃဘီနာ
0: အလုရှိမဒီအဟိုက်ကေကိုင်ပြမမဘုံဒုနနုရှိဇဘီပရိယာဒုနအဒုကနင်းကြေဒီဘမဘုံဟောကကိုင်းနဘဒမဘုံဒုနမနာယွေဘီပရိယာဒုကဟဲကိုင်းနဘလပ်နဘဒနအမကမကဟဲလပ်နဘတမ်နဘဒဟင်းနုလိုက်ဘငမနဒေအဖျာမရှိဇဆမဝဖမ်နီကောဘယာရရိုမရှိဒီပရမလေရဘနီ
1: ဂျီယာယေယေအေအေໄຊໂຕປະມານນະ
0: ມະຊິຍະສຸມມະນີມະບຸງໂອດຸນະມະນາຍດຸກະເຫຼັບນະລະບະມະນາຍດຸນະມະບຸງໂອດຸກະເຫຼັບນະລະບະອານີຊິໄກນະລະບະລາມເຫຼັບນະລະບະກາດນະຫິງະກະໄລບງໍານະດີອິພະມະຊິດີໄລກນະປະມານໂຕລະມຍາບ
1: ໍໂມດຸດະສາຫຸຍນິຊະບິຕາລຸຍີດະສາຫຸ
0: အဒနယုံနိုင်ကမပူမနိုင်ပြေမီပြေမီကအရင်နခလေအိုင်နထဝိုက်ထားရပဒီအိုင်နပရန်သာဘကိပေါ့တာရကဆွိဒနမဟာဆူဝါနီပရန်သာကနီကောမဟာဆူအိုင်တိုင်ဒဆာဆဆွိတာဒူရီနီကောအဒနမဟာနပရန်သာရပဒီဟေယအိုင်နစီရဟောဘဒါကိုင်နမရှာခဆမှုလူရရရိုကိုအိုင်နမရှိနယုံနိုင်ကအရင်နခနေရပ
1: ယေယေဘောယေဒိုဟေराखे प्राण
0: मसीबु की बदगी ने ओ आई अवा बसे मंगों तो सुमु यो खिनी को आई अवा पौता र बि मासु नुंगाई रो को नुंगाई रो को इसे सिह की बदगी ने वखल से खन बदगी नायो नाई का मपु मनाई अनि मकने प्राण था ब गम न दे प्राण मंगा बु ngak न थम न रियो
1: ये सति प्रेमा बती प्रेम बान से पावती
0: अदु गो मबुंगो मुशे न थमु छे न नुसी जबा अदु गो मसति यदु दी अमसु मनाय बि दु मुसति यदु मुशे न नुसी बिबा आ मबुंगो अदु दी मबुंगो बु नुसी जबा सति मनाय दु नुसी बिरिबा मबुंगो अदु दी काइन र बसुना अमग अमग मतम पुन मक्तने काइन र बसु
1: बियोगा जीवांसी प्रियो हिते
0: लाबनारे काइनारे यदनने वखन थादुक नब लैति मतम पुन मक्ता मागी फबो वइसनु को माई फनन नबनी को मतम पुन मक अमन अमबु फनन नब दनिन नय ब ngasi nanayani gidi matang sida sang wajara gi kai ki balan ki punam pu ngak pi raga radha govind gaur nitya yani ki naam solaga bisram lobi rasi
1: nirantare mukham bhara shri radha madhav gaur nitya ai bolo
0: hare krishna
2: tabire lairik haiba thiba matangna sri sri chaitanya charitra mitra gi madhya lila gi tarahum do shuba parishet da prabhu na guru khetra melon gi ba popa lairik thibi ki ba khundongbam kulachandra amadi lairik haibi ki ba khetri meyum gyanendra singh akashbani imphal haujik channel sida amuk taminasi western music